এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ লুটুমাই দক্ষিণ নাম্বৰ দৈয়াং যমুনা মৌডঙ্গা আৰু বৰপানী সংৰক্ষিত বনাঞ্চলৰ পৰা

নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। এতিয়া বিতং বাতৰি। গুৱাহাটী উচ্চ ন্যায়ালয়ে লুটুমাই, দক্ষিণ নাম্বৰ, দৈয়াং, যমুনা মৌদঙ্গা আৰু বৰপানী সংৰক্ষিত বনাঞ্চলৰ পৰা দখলকাৰীক উচ্ছেদৰ নিৰ্দেশ বাহাল ৰাখিছে। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱ চৌধুৰীক লৈ গঠিত এখন খণ্ডবিচাৰপীঠে কালি কেইবাশ লোকে দাখিল কৰা আবেদন নাকচ কৰি বনাঞ্চল কেইখনত উচ্ছেদ চলাবলৈ পূৰ্বৰ এজনীয়া বিচাৰপীঠে দিয়া নিৰ্দেশ বাহাল ৰাখে। অৱশ্যে বাৰিষাৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি খণ্ড বিচাৰপীঠখনে বনাঞ্চলত অবৈধভাৱে বসবাস কৰা লোকসকলক আঁতৰি যোৱাৰ সময়সীমা পূৰ্বৰ 30 দিনৰ পৰিৱৰ্তে 45 দিনলৈ বৃদ্ধি কৰে। উল্লেখযোগ্য যে যোৱা 8 জুনত উচ্চ ন্যায়ালয়ৰ এখন এজনীয়া বিচাৰপীঠে এই সংৰক্ষিত বনাঞ্চলকেইখনত অবৈধভাৱে বাস কৰা লোকসকলক 30 দিনৰ ভিতৰত বনাঞ্চলৰ ভূমিৰ পৰা আঁতৰি যাবলৈ নিৰ্দেশ দিছিল। তদুপৰি এই সময়সীমা অতিক্ৰম কৰাৰ পাছতেই তাত বাস কৰা লোকসকলৰ গৃহৰ বিদ্যুৎ সংযোগ কৰ্তন কৰিবলৈও বিচাৰপীঠে অসম ৰাজ্যিক শক্তি বিতৰণ কোম্পানীৰ পৰিচালন সঞ্চালকক নিৰ্দেশ দিছিল। গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা মন্দিৰত অম্বুবাচী মহাযোগৰ কালি সামৰণি পৰে। যোৱা নিশা 12:13 অম্বুবাচীৰ নিবৃত্তিৰ পাছত আজি সূৰ্যোদয়ৰ পাছতে দেৱী স্নান তথা নিত্য পূজাৰ অন্তত মন্দিৰৰ মূল দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰা হয়। কালিৰে পৰা শাৰী পাতি থকা হাজাৰ হাজাৰ ভক্তৰ ইতিমধ্যে মা কামাখ্যাৰ দৰ্শনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। আজি আৰু কাইলৈ বিশেষ টিকটৰ ব্যৱস্থা নাথাকিব। VIP পাছৰ ব্যৱস্থাও 30 জুনলৈ বন্ধ থাকিব। সাধাৰণ ভক্তৰ দৰ্শনৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসন আৰু মন্দিৰ কৰ্তৃপক্ষই এই ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কালি লোকভৱনত অনুষ্ঠিত এখন বৈঠকত লোকভৱনে ৰূপায়ণ কৰা বিভিন্ন কল্যাণকামী আঁচনি তথা পদক্ষেপসমূহৰ পৰ্যালোচনা কৰে। তেওঁ কয় যে জনসাধাৰণ কেন্দ্ৰিক প্ৰশাসনৰ আৰ্হি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অন্ত্যোদয়া দৰ্শনৰ দ্বাৰা অনুপ্ৰাণিত হৈ গ্ৰহণ কৰা এই পদক্ষেপসমূহৰ জৰিয়তে জনসাধাৰণৰ অৰ্থপূৰ্ণ আৰু গুণগত বিকাশৰ লক্ষ্য লোৱা হৈছে। এই আঁচনিসমূহৰ সময়মতে আৰু সঠিকভাৱে ৰূপায়ণত গুৰুত্ব আৰোপ কৰি শ্ৰীআচাৰ্যই জনসাধাৰণৰ প্ৰয়োজনৰ প্ৰতি প্ৰশাসন দায়বদ্ধ হোৱাটো নিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। বৈঠকত তৃণমূল পৰ্যায়ত এই আঁচনিসমূহৰ সফল ৰূপায়ণ আৰু এই ক্ষেত্ৰত ল'বলগীয়া ব্যৱস্থা সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। ৰাজ্যপালগৰাকীয়ে বিষয়াসকলক জনসজাগতা বৃদ্ধি, সকলোৱে এই আঁচনিৰ সুবিধা লাভ কৰাটো নিশ্চিত কৰা আৰু প্ৰতিটো পদক্ষেপৰ নিৰীক্ষণৰ বাবে নিৰ্দেশ দিয়ে। শ্ৰীমন্ত শংকৰদেৱৰ জীৱন দৰ্শন, সাহিত্য, সংস্কৃতি আৰু ভাৰতীয় জ্ঞান পৰম্পৰাক অধিক বিস্তৃতভাৱে গৱেষণা আৰু প্ৰচাৰৰ লক্ষ্যৰে কালি ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ আসনৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিৰ জৰিয়তে বিশ্ববিদ্যালয় দুখনে গৱেষণা, শৈক্ষিক বিনিময়, সাংস্কৃতিক আদান প্ৰদান আৰু যৌথ বিদ্যায়তনিক কাৰ্যসূচীৰ ক্ষেত্ৰত দীৰ্ঘম্যাদী সহযোগিতাৰ সূচনা কৰে। চুক্তিখনৰ অধীনত শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে অধ্যয়ন, ভক্তি আন্দোলন, বৈষ্ণৱ দৰ্শন, সাহিত্য, লোক সংস্কৃতি, পৰিৱেশ কলা, তুলনামূলক সাংস্কৃতিক অধ্যয়ন, থলুৱা জ্ঞান পৰম্পৰা আদি বিষয়ত যৌথ গৱেষণা কৰা হ'ব। ইয়াৰ উপৰি শিক্ষক আৰু গৱেষক বিনিময়, গৱেষক ছাত্ৰৰ যৌথ তত্বাৱধান, আলোচনা চক্ৰ, সন্মিলন, কৰ্মশালা, স্মাৰক বক্তৃতা, সাংস্কৃতিক অনুষ্ঠান, গ্ৰন্থ প্ৰকাশ, অনুবাদ, পাণ্ডুলিপি সম্পাদনা আৰু সাংস্কৃতিক সম্পদৰ ডিজিটেল সংৰক্ষণৰ দৰে কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। বিশ্ববিদ্যালয় দুখনে লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় গৱেষণা পুঁজিৰ বাবে যৌথভাৱে প্ৰস্তাৱ দাখিলৰ দিশতো পদক্ষেপ ল'ব। চুক্তিখনৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চল আৰু উত্তৰ ভাৰতৰ মাজত শক্তিশালী বিদ্যায়তনিক আৰু সাংস্কৃতিক সহযোগ গঢ়ি তোলাৰ পথ প্ৰশস্ত হ'ব বুলি আশা কৰা হৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত স্বাক্ষৰ অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক জিতেন হাজৰিকা, পঞ্জীয়ক ডঃ পৰমানন্দ সোণোৱাল, মানৱিক আৰু আইন অনুষদৰ গুৰু অধ্যাপক জয়ন্ত কুমাৰ বৰা, অসমীয়া বিভাগৰ প্ৰাধ্যাপক সত্যকাম বৰঠাকুৰ আৰু ডঃ ভূপেন হাজৰিকা, পৰিৱেশ কলা অধ্যয়ন কেন্দ্ৰৰ ডঃ যাদৱ বৰা উপস্থিত থাকে। পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ হৈ বিশ্ববিদ্যালয়ৰ নিৰ্দেশনাৰ প্ৰাক্তন গুৰু শ্ৰীমন্ত শংকৰদেৱ আসনৰ প্ৰাক্তন সমন্বয়ক তথা হিন্দী বিভাগৰ অধ্যাপক যোজনা ৰাৱতে চুক্তিত অংশগ্ৰহণ কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আন্তৰ্জাতিক মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মাদক দ্ৰব্যৰ অপব্যৱহাৰ ক্ৰমান্বয়ে গোলকীয় প্ৰত্যাহ্বানলৈ পৰিণত হৈছে। মাদক দ্ৰব্যমুক্ত এখন সমাজ গঢ়াৰ লক্ষ্যৰে গ্ৰহণ কৰা কাৰ্যব্যৱস্থা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। এই বছৰৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে বিশ্বৰ ড্ৰাগছ সমস্যা, নিৰন্তৰ সমস্যা, নতুন প্ৰত্যাহ্বান, উদ্ভাৱনীমূলক সমাধান। দিৱসৰ সৈতে সংগতি ৰাখি আজি পুৱা তামোলপুৰ জিলা সদৰত বড়োলেণ্ড সাংবাদিক সংস্থাৰ উদ্যোগত আৰু তামোলপুৰ প্ৰেছ ক্লাবৰ সহযোগত বিশেষ সজাগতামূলক চাইকেল সমদল উলিওৱা হয়। BTCৰ কাৰ্যবাহী সদস্য লক্ষীভজন দাসে পতাকা জোকাৰি এই সমদল মুকলি কৰে। তামোলপুৰ প্ৰেছ ক্লাবৰ পৰা দ্বাৰকুচি হৈ পুনৰ প্ৰেছ ক্লাবত সামৰণি।

0: ৰণিৰ পৰা এই সমদলত জ্যেষ্ঠ নাগৰিক, প্ৰাক্তন সৈনিক, আছু আবছু, মহিলা ঐক্যমঞ্চ, সাহিত্য সভা, ক্ৰিকেট সংস্থাকে ধৰি অঞ্চলটোৰ বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। এই সন্দৰ্ভত এয়া আমাৰ তামোলপুৰৰ সংবাদদাতা নয়নজ্যোতি দাস।
1: আজি আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস আৰু এই দিৱসৰ লগত সংগতি ৰাখি আমি বড়োলেণ্ড সাংবাদিক সংস্থা আৰু তামোলপুৰ প্ৰেছ ক্লাবে ইয়াত এটা আজি সজাগতামূলক চাইকেল সমদল উলিয়াইছো। গতিকে আমি আচলতে সাংবাদিকৰ সমান্তৰভাৱে আমি এগৰাকী সচেতন ব্যক্তি সমাজৰ, গতিকে আমাৰ সমাজখন যাতে সুস্থ হৈ থাকে, এটা সুস্থ সামাজিক বাতাবৰণ সৃষ্টি হয়, আমাৰ ভৱিষ্যত প্ৰজন্মই যাতে ড্ৰাগছৰ দৰে ব্যাধিৰ কবলত পৰি নিজৰ জীৱনটো ধ্বংস নকৰে তাৰ কাৰণে সকলোকে সজাগ কৰাৰ কাৰণে আৰু আমাৰ সমাজখন আচলতে আমাৰ নতুন প্ৰজন্মক আগুৱাই নিয়াৰ স্বাৰ্থত আমি আজি ইয়াত
0: ৰাজ্যত শেহতীয়াকৈ বেজী অথবা চিৰিঞ্জেৰে মাদক দ্ৰব্যৰ আদান প্ৰদানৰ ফলত এইচ আই ভিৰ সংক্ৰমণ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। এনে সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ 9খন জিলা চিকিৎসালয়কে ধৰি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত এইচ আই ভিৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্য চৰকাৰে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈসমূহৰ বাবে বিশেষ পৰিকল্পনা যুগুত কৰিব। অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা ৰঙা নদীৰ জলস্তৰ ক্ৰমাৎ অকস্মাত বৃদ্ধি পোৱাৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ বুজ লোৱাৰ বাবে লখিমপুৰৰ বিভিন্ন এলেকা পৰিদৰ্শন কৰি ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই কালি এই কথা প্ৰকাশ কৰে। পৰিদৰ্শনকালত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে অঞ্চলটোৰ পৰিস্থিতি পৰহিৰ তুলনাত কিছু উন্নত হৈছে আৰু ৰাজ্য চৰকাৰ তথা জিলা প্ৰশাসনে পৰিস্থিতি নিৰীক্ষণ কৰি আছে। তেওঁ কয় যে অসমৰ মাজেৰে অৰুণাচল আৰু ভূটানৰ পৰা বৈ অহা 121খন উপনৈ আছে আৰু এই নৈকেইখনৰ জলস্তৰ আকস্মিক বৃদ্ধিৰ বিষয়ে পূৰ্বানুমান কৰিব পৰা নাযায়। উপনৈসমূহৰ জলস্তৰ অকস্মাত বৃদ্ধি পোৱাৰ বাবে নামনি অঞ্চললৈ মুহূৰ্ততে ভাবুকি নামি আহে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে উপনৈসমূহৰ বাবে বিশেষ আৰু দীৰ্ঘকালীন পৰিকল্পনা যুগুতাই উলিয়াব লাগিব। ভৌগোলিক অৱস্থানৰ বাবে বান্ধ নিৰ্মাণেৰে এই সমস্যা সমাধান কৰিব পৰা নাযায় বুলি তেওঁ মন্তব্য কৰে। জলসম্পদ মন্ত্ৰী তথা মাজুলীৰ অভিভাৱক মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে কালি জিলাখনৰ মলায়াচাপৰি আৰু কুলিচাপৰি অঞ্চলত সোৱণশিৰি নদীয়ে সৃষ্টি কৰা গৰাখহনীয়া পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহ শীঘ্ৰে কাৰ্যকৰী কৰিবলৈ জলসম্পদ বিভাগৰ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। তেওঁ লগতে কৰ্দৈগুৰি অঞ্চলৰ খহনীয়া পৰিস্থিতিও পৰিদৰ্শন কৰে।
2: এতিয়া আমাৰ যিখিনি গৰাখহনীয়া আছে, সেই গৰাখহনীয়াখিনি আমি আৰু কি কি কাম কৰিলে অন্ততঃ মানুহ সুৰক্ষিত হ'ব, অন্ততঃ তেওঁলোকৰ মাটি সম্পত্তি সুৰক্ষিত হ'ব, তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া নিৰ্দেশত মই নিজে আহিলোঁ, লগতে জিলা আয়ুক্ত মহোদয়ো আহিছে, আমাৰ মুখ্য অভিযন্তাও আহিছে, কাৰ্যবাহী অভিযন্তাও আহিছে, আৰু এটা আমাৰ ডিপাৰ্টমেণ্ট আৰু এডমিনিষ্ট্ৰেচন দুইখিনিয়ে একেলগে আহিছোঁ, মাজুলী বিধায়ক মহোদয় আছেই, আৰু আমি নিজেই চালে মানে প্ৰজেক্টটো কৰিবলৈ বা অনুমোদন দিবলৈ ভাল হয়, সেইকাৰণে আমি সকলোৱে মিলি আহিছোঁ আৰু যিটো প্ৰধান গৰাখহনীয়া সমস্যা আমি সমাধান বুলি ক'ব নকওঁ, কাৰণ সমাধানটো গৰাখহনীয়া কৰিব পৰা শক্তি ভগৱানৰ আছে বুলি মই নাভাবোঁ, কিন্তু বিভাগটোৰ কৰণীয় যিখিনি কাম আৰু যিখিনি সমস্যা সমাধান হ'লে অন্ততঃ মানুহ বাচি থাকিব পাৰে সেই কামখিনি আমি কৰি সমাধান কৰিম।
0: শ্ৰীবৰগোহাঁয়ে ইয়াৰ পাছত ব্ৰহ্মপুত্ৰ বোৰ্ড আৰু জলসম্পদ বিভাগৰ অধীনত মেগা জিঅ' টিউবৰ জৰিয়তে টুনি খুঁটিৰ মুখ বন্ধ কৰা আৰু বিজ্ঞানসন্মতভাৱে গ্ৰহণ কৰা চেনেল ক্লজিং প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লয়। এই প্ৰকল্পৰ অধীনত পাৰ্কোপাইন ব্যৱস্থাৰে ব্ৰহ্মপুত্ৰ খহনীয়াৰ পৰা ভকতচাপৰি আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহক সুৰক্ষা প্ৰদানৰ লক্ষ্য লোৱা হৈছে। মন্ত্ৰীগৰাকীৰ সৈতে কালি পৰিদৰ্শনকালত স্থানীয় বিধায়ক ভুৱন গাম, জিলা আয়ুক্ত সৃষ্টি সিং আৰু বিভাগীয় বিষয়াসকল উপস্থিত থাকে। সমগ্ৰ দেশতে আজি ধৰ্মীয় ৰীতি নীতিৰে মহৰম পালন কৰা হৈছে। কাৰবালাত সত্য আৰু ন্যায়ৰ বাবে প্ৰাণ আহুতি দিয়া পয়গম্বৰ মহম্মদৰ নাতি হজৰত ইমাম হুছেইন আৰু তেওঁৰ সহযোগীসকলৰ স্মৃতিত এই পৰ্ব পালন কৰা হয়। এই উপলক্ষে সমগ্ৰ দেশতে তাজিয়া উলিওৱা হয়। কাৰবালাৰ শ্বহীদসকলৰ সৰ্বোচ্চ ত্যাগত আলোকপাত কৰি ধৰ্মীয় সভা আৰু মজলিছো আয়োজন কৰা হয়। ডিব্ৰুগড় জিলাত মহৰমৰ শোভাযাত্ৰা শান্তিপূৰ্ণ আৰু সুৰক্ষিতভাৱে সম্পন্ন কৰাৰ উদ্দেশ্যে জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। আৰক্ষীৰ আইন শৃংখলা শাখা মহাপৰিদৰ্শক অখিলেশ সিঙে, জিলা আয়ুক্ত বিক্ৰম কৈৰী, জ্যেষ্ঠ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপ আৰু আন আন জ্যেষ্ঠ বিষয়াসকলে কালি শোভাযাত্ৰাৰ বাবে নিৰ্ধাৰিত পথ পৰিদৰ্শন কৰি সুৰক্ষা ব্যৱস্থাৰ বুজ লয়। ডিব্ৰুগড় জিলাত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু হৈছে। লোকজন ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল। অৱশ্যে চিকিৎসকে লোকজন অন্যান্য ৰোগতো আক্ৰান্ত হৈ আছিল বুলি দাবী কৰিছে। স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে জিলাখনত মুঠ 22গৰাকী জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈ বৰ্তমানেও চিকিৎসাধীন হৈ আছে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া অৰূপ কুমাৰ শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাও আহক।
3: ভেনিজুৱেলাৰ বৰভূঁইকোপ, তেলৰ দাম যুদ্ধৰ পূৰ্বৰ পৰ্যায়লৈ হ্ৰাস, ন্যায়ালয়ৰ সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন নাকচ আৰু অম্বুবাচী নিবৃত্তিৰ পাছত কামাখ্যা মন্দিৰৰ দুৱাৰ খোলাৰ বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় আটাইকেইখন দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। ভেনিজুৱেলাত ভূঁইকোপৰ ফলত হোৱা ক্ষয় ক্ষতিৰ বাতৰি অসমীয়া প্ৰতিদিন কাকতে দুটা বৰ ভূঁইকোপত টছ নছ হল ভেনিজুৱেলা, লক্ষাধিক নিহতৰ আশংকা শিৰোনামেৰে আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। একেটা বাতৰিক দৈনিক জনমভূমি, দৈনিক অসম, আমাৰ অসম, দৈনিক অগ্ৰদূত, নিয়মীয়া বাৰ্তাসহ আটাইকেইখন কাকতে ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। ভেনিজুৱেলাত দুটাকৈ বৰ ভূঁইকোপে লাখ লাখ লোকক প্ৰভাৱিত কৰাৰ সময়তে দৈনিক অসম কাকতে দেশখনৰ জনসাধাৰণে ভূমিকম্পৰ পূৰ্বে ফোনযোগে আগজাননী লাভ কৰা এটা ইতিবাচক বাতৰি বক্স বাতৰি হিচাপে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে অৰুণাচলৰ নিপকো কলনীত অভাৱনীয় পৰিস্থিতি, হেলিকপ্তাৰে খাদ্য যোগান শিৰোনামেৰে অৰুণাচলৰ ধাৰাষাৰ বৰষুণৰ প্ৰভাৱত ধেমাজি, লখিমপুৰত বানৰ ভাবুকিৰ বাতৰি পৰিৱেশন কৰিছে। দি আছাম ট্ৰিবিউন কাকতে তেলৰ মূল্য হ্ৰাস হৈ যুদ্ধৰ পূৰ্বৰ অৱস্থাত উপনীত হোৱাৰ এটা বাতৰি প্ৰকাশ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ মাজত হোৱা শান্তি চুক্তি কাৰ্যকৰী ৰূপ লোৱাৰ লগে লগে হৰমুজ প্ৰণালীৰে তেল আৰু গেছবাহী টেংকাৰ জাহাজৰ চলাচল ক্ৰমান্বয়ে স্বাভাৱিক হোৱাৰ এটা বাতৰি আমাৰ অসম কাকতে সুলভভাৱে ৰন্ধন গেছ সদ্যহতে নকমে দাম শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে 2025 চনত উত্তৰ পূৰ্বাঞ্চল আৰু ইয়াৰ উপকণ্ঠীয় এলেকাত 766টা ভূঁইকোপৰ জোকাৰণি অনুভূত হোৱাৰ এটা বাতৰিক আছাম ৰেকৰ্ডেড 86 আৰ্থকুৱেকছ ইন 25 হাইয়েষ্ট ইন এনি শীৰ্ষক শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। আহক এতিয়া বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ অৰূপ। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আইভৰি কষ্টে কুৰাচাওক ফিলাডেলফিয়াত অনুষ্ঠিত গ্ৰুপ ইৰ এখন খেলত 2-0 গলত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ নক আউট পৰ্যায়ত প্ৰৱেশ কৰে। নিকোলাছ পেপে দলটোৰ হৈ 2 গল দিয়ে। নিউজাৰ্চিত অনুষ্ঠিত আন এখন খেলত ইকুৱেডৰে জাৰ্মানীক 2-1 গলৰ ব্যৱধানত পৰাস্ত কৰে। প্ৰতিযোগিতাত আজি পুৱা তুৰস্ক আমেৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। তুৰস্কই খেলখনৰ হাফ টাইম হোৱালৈ 2-1 গলত অগ্ৰগতি লাভ কৰিছে। ভাৰত আৰু আয়াৰলেণ্ডৰ মাজৰ দুখনীয়া টি-20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি বেলফাষ্টত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া 6 বজাত আৰম্ভ হ'ব। শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেল দেওবাৰে খেলোৱা হ'ব। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ লুটুমাই, দক্ষিণ নামবৰ, দৈয়াং, যমুনা মৌদঙ্গা আৰু বৰপানী সংৰক্ষিত বনাঞ্চলৰ পৰা দখলকাৰীক উচ্ছেদৰ নিৰ্দেশ বাহাল। গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা মন্দিৰত অম্বুবাচী মহাযোগৰ সামৰণি, মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি। শ্ৰীমন্ত শংকৰদেৱৰ জীৱন দৰ্শনৰ গৱেষণা আৰু প্ৰচাৰৰ লক্ষ্যৰে ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ আসনৰ মাজত বুজাবুজিৰ চুক্তি। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আন্তৰ্জাতিক মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি ভিন ভিন কাৰ্যসূচীৰ আয়োজন আৰু আইভৰি কষ্টৰ প্ৰথমবাৰৰ বাবে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ত প্ৰৱেশ। পুৱাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু পৰৱৰ্তী বাতৰি শুনিবলৈ পাব দিনৰ 11 বজাত।
4: আকাশবাণী কি গুৱাহাটী কেন্দ্র সে আপ সুন রে থে পুয়ার আঞ্চলিক বাতরি ফ্রিকুয়েন্সি মডুলেশন 6.2 মেগাহার্টজ পর ই আকাশবাণী কা হাফলং কেন্দ্র হে। আর প্রস্তুত হে স্থানীয় ভাষাও কে কার্যক্রম সবসে পহলে সুনতে হে খেলমা ভক্তি গীত গায়ক কলাকার হে জেহনিয়ং লুসাই অরুর কে সাথী।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। স্বাস্থ্যখণ্ডত অবিৰত বিনিয়োগ, চিকিৎসা সেৱাৰ প্ৰসাৰৰ ফলত ৰাজ্যত প্ৰসূতি মাতৃ মৃত্যুৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ হ্ৰাস পাইছে বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। অনুজ্ঞাপত্ৰৰ বাবে বাহন চলোৱাৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাটো বাধ্যতামূলক বুলি পৰিবহণ মন্ত্ৰী চৰণ বড়োৰ মন্তব্য। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আন্তৰ্জাতিক মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস পালন। অম্বুবাচীৰ অন্তিম দিনলৈ কামাখ্যা মন্দিৰত প্ৰায় 8,00,000 ভক্তৰ আগমন আৰু বেলফাষ্টত আজি ভাৰত আৰু আয়াৰলেণ্ডৰ মাজৰ টি20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল। নমস্কাৰ, বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া বিতং বাতৰি। স্বাস্থ্যখণ্ডত অবিৰত বিনিয়োগ, চিকিৎসা সেৱাৰ প্ৰসাৰ, মাতৃসকলৰ যত্নৰ ক্ষেত্ৰত জনসজগতা বৃদ্ধিৰ ফলত ৰাজ্যত প্ৰসূতিৰ মাতৃৰ মৃত্যুৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ হ্ৰাস পাইছে। গুৱাহাটীত থকা শ্ৰী মাৰোৱাৰী দাতব্য ঔষধালয়ৰ 110 বছৰীয়া প্ৰতিষ্ঠা দিৱসত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়। তেওঁ কয় যে প্ৰসূতিৰ মৃত্যুৰ হাৰ প্ৰতি লাখত 2006 বৰ্ষৰ 480ৰ পৰা বৰ্তমান সময়ত 84লৈ হ্ৰাস পাইছে। এয়া অসমৰ স্বাস্থ্যখণ্ড বাবে যুগান্তকাৰী সাফল্য বুলি তেওঁ উল্লেখ কৰে। ভাষণ প্ৰসংগত তেওঁ অসমীয়া সমাজ সংস্কৃতিৰ উন্নয়নত মাৰোৱাৰী সমাজে আগবঢ়োৱা অৱদান সম্পৰ্কে আলোকপাত কৰে। এই অনুষ্ঠানত জি এন আৰ চিৰ মুখ্য পৰিচালন সঞ্চালক ডঃ নোমল চন্দ্ৰ বৰালৈ জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰাৰ লগতে এখন স্মৰণিকা উন্মোচন কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি জাপানৰ ৰাষ্ট্ৰদূত কেইশি অনুৰ সৈতে টেলিফোনযোগে কথা পাতে। এই আলোচনাত জাপানৰ ৰাষ্ট্ৰদূতগৰাকীয়ে ভাৰতৰ এক্ট ইষ্ট নীতিৰ অধীনত অসমৰ সৈতে চলি থকা অংশীদাৰিত্ব সহযোগিতা অধিক সুদৃঢ় কৰাৰ প্ৰতিশ্ৰুতি দোহাৰে। তেওঁলোকে লগতে ইলেক্ট্ৰনিকছ, ছেমি কণ্ডাক্টৰ, আন্তঃগাঁথনি, উৎপাদন, উদ্যোগ আৰু উদ্যমশীলতাকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা অধিক বিস্তৃত, গতিশীল আৰু ফলপ্ৰসূ কৰি তুলিবলৈ সহমত প্ৰকাশ কৰে। অসমৰ জনসাধাৰণ বাবে অধিক বিনিয়োগ, উদ্যোগ আৰু অৰ্থনৈতিক সুযোগ সৃষ্টি কৰাৰ বাবে জাপানৰ উদ্যোগ প্ৰতিষ্ঠানসমূহৰ সৈতে অধিক ঘনিষ্ঠ সহযোগিতা গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰ আগ্ৰহী বুলি মুখ্যমন্ত্ৰীয়ে কথোপকথনৰ সময়ত প্ৰকাশ কৰে। পৰিবহণ মন্ত্ৰী চৰণ বড়োৱে আজি কামৰূপ মহানগৰ পৰিবহণ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ চালকৰ অনুজ্ঞাপত্ৰৰ বাবে ড্ৰাইভিং টেষ্ট ব্যৱস্থা পৰিদৰ্শন কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ কয় যে এতিয়াৰ পৰা অনুজ্ঞাপত্ৰৰ বাবে বাহন চলোৱা পৰীক্ষাত অৱতীৰ্ণ হোৱাটো বাধ্যতামূলক। পৰীক্ষাত উত্তীৰ্ণ নহলে অনুজ্ঞাপত্ৰ লাভ নকৰিব বুলি মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে। এই সন্দৰ্ভত শীঘ্ৰে চৰকাৰে নীতি নিৰ্দেশনা প্ৰকাশ কৰিব বুলি তেওঁ কয়। অন্য জিলাৰ বাসিন্দাই আন এখন জিলাত গৈ এই পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰে বুলি তেওঁ মন্তব্য কৰে। ড্ৰাইভিং টেষ্টৰ বাবে ট্ৰেক নথকা জিলাসমূহত শীঘ্ৰে ট্ৰেক নিৰ্মাণ কৰা হ'ব বুলি তেওঁ কয়।
1: সকলোৱে জানে ড্ৰাইভিং লাইচেন্স ইছ্যু কৰিব হলে টেষ্টটো কম্পালচৰী, কিন্তু মাজে মাজে বহুত অভিযোগ আহে যে কোনোবা ব্যক্তি টেষ্ট নোহোৱাকৈও ড্ৰাইভিং লাইচেন্স পায়। আৰু এনেকুৱাও আমি শুনো কেতিয়াবা কেণ্ডিডেটজন এটেনে নহয়, আৰু কেতিয়াবা আমি এনেকুৱাও অভিযোগ পাওঁ যে অন্য জিলাৰ মানুহবিলাকো বোলে আন এটা বেলেগ জিলালৈ যাই পেলাই মানে ড্ৰাইভিং লাইচেন্সটো লৈ আহে। তো তাৰ কাৰণে এই অভিযোগবিলাক পোৱাৰ পিছত মই নিজেই এইবাৰ আজি চাব আহিছো আৰু ইতিমধ্যে আমি সিদ্ধান্ত লৈছো, নতুন এছঅপিও ওলাম। আমাৰ ড্ৰাইভিং কাৰোবাক লাইচেন্স ইছ্যু কৰিব হলে ড্ৰাইভিং টেষ্টটো মাষ্ট, ড্ৰাইভিং টেষ্টত আহিব লাগিব। কোনো এজন এপ্লিকেণ্ট উপস্থিত নোহোৱাকৈ কোনো ড্ৰাইভিং লাইচেন্স ইছ্যু কৰা নহ'ব। আৰু কোনোবা জিলাৰ মানুহে কোনোবা বেলেগ জিলাত যাই পেলাই কেতিয়াও ড্ৰাইভিং লাইচেন্স নাপাব।
0: ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আন্তৰ্জাতিক মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মাদক দ্ৰব্যৰ অপব্যৱহাৰ ক্ৰমান্বয়ে গোলকীয় প্ৰত্যাহ্বানলৈ পৰিণত হৈছে। মাদক দ্ৰব্য মুক্ত এখন সমাজ গঢ়াৰ লক্ষ্যৰে গ্ৰহণ কৰা কাৰ্যব্যৱস্থা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। এই বছৰৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে বিশ্বৰ ড্ৰাগছ সমস্যা, নিৰন্তৰ সমস্যা, নতুন প্ৰত্যাহ্বান, উদ্ভাৱনীমূলক সমাধান। দিৱসৰ সৈতে সংগতি ৰাখি দক্ষিণ শালমাৰা মানকাছৰ জিলাত আজি মটৰ চাইকেল শোভাযাত্ৰা উলিওৱা হয়। জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা, জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু শীতল কুমাৰ এই ৰেলীত অংশগ্ৰহণ কৰি নিচাজাতীয় দ্ৰব্যৰ অপব্যৱহাৰ ৰোধ আৰু নিচামুক্ত সমাজ গঢ়াৰ বাবে সকলোৰে প্ৰতি আহ্বান জনায়।
2: আজি আমাৰ ইণ্টাৰনেশ্যনেল ডে এগেইনষ্ট ড্ৰাগ এবিউজৰ চাউথ চালমাৰা মানকাছাৰ জিলাত আমাৰ এটা বাইক ৰেলী কৰা হৈছে, যাতে আমাৰ সজাগতাৰ কাৰণে আমাৰ মানকাছাৰ টাউনত তেওঁলোকে বাইক ৰেলী কৰিছে। তাৰপিছত এই লাতিফ স্কুলত আমি নুক্কৰ নাটক কৰিছোঁ, তাতে আমি চেষ্টা কৰিছোঁ যে এটা সমাজক আমি মেছেজ দিবলৈ এগেইনষ্ট ড্ৰাগ এবিউজ। তারপিছত বডি বিল্ডার্স এটা গ্রুপ আহিছিলে, তেওঁলোকে আমার লড়া ছোৱালীখিনিক বুঝাইছে যে হেলথর কি এটা ইম্পর্টেন্স হয়। সেই করে আমি চেষ্টা করেছো যে আমার মানকাচার সাউথ সালমারা মানকাচার জেলা ড্রাগ এবিউজর এগেনস্টত আমার যেটা এটা কনস্ট্যান্ট ওয়ার আছে তাতে আমার এই ইভেন্টটা আজি পতা হয়েছে।
0: বজালী জেলার সকল সরকারি আর বেসরকারি বিদ্যালয়ত এই উপলক্ষে বিশেষ কার্যসূচী গ্রহণ করা হয়। বিদ্যালয়ের ছাত্র ছাত্রীসকল নিচাজাতীয় দ্রব্যের পৰা আঁতৰি থাকি সমাজ তথা নিচামুক্ত দেশ গ্রহার বাবে সজাগতা সৃষ্টির সংকল্প গ্রহণ করা হয়। আন্তর্জাতিক মাদক দ্রব্য অপব্যবহার আর অবৈধ সরবরাহ বিরোধী দিবসের দিনা আজি শিবসাগর আরক্ষী প্রায় 13 কোটি টাকা মূল্যের ভাং আর অবৈধ বিদেশী সিগারেট জেলাখনের রজাবাড়ীস্থিত শুকাফা চিকিৎসালয়ের চৌহদত নষ্ট করে। ওদালগুড়ি জেলাতো আজি জেলা প্রশাসনে 2023 চনের মে মাহের পর 2025 চনলৈকে জেলাখনের বিভিন্ন ঠাইত অভিযান চলায় জব্দ করা প্রায় 65 কোটি টাকা মূল্যের মাদক দ্রব্য নষ্ট করে। কাছাড় আরক্ষী আজি এই দিবস উপলক্ষে শিলচর শহরত একটা সজাগতা শোভাযাত্রা উলিয়ায়। নিচামুক্তি ভারত অভিযানের সঙ্গতি রাখি মাজুলী আরক্ষী প্রশাসনের উদ্যোগত আর

0: মাদক দ্ৰব্য নিবাৰণী পৰিষদৰ সহযোগত আজি উজনি মাজুলীৰ খেৰকটীয়া মহাবিদ্যালয়ত ড্ৰাগছ বিৰোধী এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত মাজুলী জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ৰাজশ্ৰী ধনদিয়া, নতুন বজাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কুলদীপ ৰায়, মাদক দ্ৰব্য নিবাৰণী পৰিষদৰ বিষয়ববীয়াসকলে মাদক দ্ৰব্য নিবাৰণ আৰু ইয়াৰ পৰা হ'ব পৰা ক্ষতিৰ বিষয়ে ভাষণ আগবঢ়ায়। লখিমপুৰ বাণিজ্য মহাবিদ্যালয়তো আজি এণ্টি নাৰ্কটিক্স এণ্ড ড্ৰাগছ চেল এন এছ এছ ইউনিট আৰু উত্তৰ লখিমপুৰ মাই ভাৰত কেন্দ্ৰ উদ্যোগত উদয়ন যুৱ সংঘৰ সহযোগত এই দিৱস পালন কৰা হয়। ৰাজ্যৰ 12খন জিলাত পৰহিলৈ বড়ো, গাৰো, মণিপুৰী আৰু মাৰ মাধ্যমৰ বাবে বিশেষ টেটৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। নিম্ন আৰু উচ্চ প্ৰাথমিকৰ বাবে হ'বলগীয়া এই পৰীক্ষাৰ বাবে পৰীক্ষাৰ্থীসকলে এডমিট কাৰ্ডৰ সৈতে যিকোনো এখন ফটোযুক্ত পৰিচয় পত্ৰ লগত লৈ যাব লাগিব। ইয়াৰ উপৰি পৰীক্ষাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ মোবাইল ফোন, ডিজিটেল ঘড়ী অথবা কোনো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী নিব নোৱাৰিব বুলি ৰাজ্য প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে নিৰ্দেশ জাৰি কৰিছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত হ'বলগীয়া এই বিশেষ টেটৰ লিখিত পৰীক্ষাৰ বাবে গুৱাহাটী আৰক্ষী আয়ুক্তালয়ে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰাৰ অধীনত কিছুমান নিষেধাজ্ঞা আৰোপ কৰিছে। পানবজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত অকৰ্তৃত্বশীল লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। শোণিতপুৰ জিলাত এই পৰীক্ষা স্বচ্ছ আৰু নিকাভাৱে পৰিচালনা কৰাৰ বাবে জিলা প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। পৰীক্ষা অনুষ্ঠিত হ'ব লগা জিলাখনৰ পি এম শ্ৰী তেজপুৰ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023ৰ 163 ধাৰা জাৰি কৰা হৈছে। আকাশবাণীৰ পৰা চৰাইদেউ জিলাৰ যুৱক যুৱতীসকলক ভাৰতীয় সেনাবাহিনীৰ বিভিন্ন শাখাত নিযুক্তিৰ বাবে উপযুক্ত কৰি গঢ়ি তোলাৰ লক্ষ্যৰে আজি লাকুৱা নাহৰ হাবি চাহ বাগিচাত অগ্নিবীৰ নিযুক্তি প্ৰক্ৰিয়াৰ ষষ্ঠ প্ৰস্তুতি শিবিৰ সফলতাৰে সম্পন্ন হয়। শিবিৰৰ প্ৰাৰ্থীসকলক শাৰীৰিক আৰু মানসিকভাৱে প্ৰস্তুত কৰি তোলাৰ লক্ষ্যৰে আজি পুৱাৰ পৰা ভাৰতীয় সেনা বিষয়াসকলৰ তত্বাৱধানত অনুষ্ঠিত শিবিৰত যুৱক যুৱতীসকলৰ উচ্চতা নিৰূপণ, দৌৰ প্ৰতিযোগিতাৰ দৰে প্ৰাৰম্ভিক পৰীক্ষাসমূহ সম্পন্ন কৰা হয়। এই কাৰ্যসূচীৰ চৰাইদেউ জিলা আয়ুক্ত ডঃ নেহা যাদৱ আৰু সহকাৰী আয়ুক্ত বিবেক শৰ্মা উপস্থিত থাকি প্ৰাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে। এই অনুষ্ঠানতে নিচামুক্তি ভাৰত সপ্তাহো উদযাপন কৰা হয়। এই সন্দৰ্ভত জিলা আয়ুক্ত ডঃ নেহা যাদৱে এইদৰে কয়।
1: সেনাবাহিনীত ভাৰত হ'ব লাগে, এইটো কাৰণে আমি ইউথকো টাৰ্গেট কৰি পেলাই এইটো অগ্নিবীৰ ট্ৰেইনিং দিয়াত মাতিছোঁ। আৰু ইয়াৰ পিছত যিখিনি এছ আই কা ট্ৰেইনিং আমাক দিব লাগে আমাৰ পৰিচালক মই সময় পাই আছোঁ। যদি ডিমাণ্ড না হ'ব মই ভাবোঁ ইয়াত চাপ্লাই না হ'ব, এনেকুৱা আমাৰ অপশ্যন আছিলে। চ' আমি ফুটবল মেচ মতে আৰু আমি স্কিলিং বি ষ্টাৰ্ট কৰাইছোঁ, ফটোশ্বুট আমি ষ্টাৰ্ট কৰাইছোঁ, তাৰপিছত আমাৰ যিখিনি মোবাইল ৰিপেয়াৰিং হয় এইটো আমি ষ্টাৰ্ট কৰাইছোঁ। চ' এইটো সকলো স্কিলিং স্পৰ্টছ আৰু ইয়াত এটা ইউনো জব কাৰণে এইটো মিলি পেলাই আমি উই আৰ ট্ৰাইং টু ৱৰ্ক হাৰ্ড তাকি আমাৰ যিখিনি ড্ৰাগছৰ কথা চলি আছে এইটো কমটি হৈ যায়। আৰু স্পৰ্টছ আৰু স্কিলিংক মিলি পেলাই আমি এনেকৈ ভাবি আছোঁ কি যদি ফিজিকেল ফিটনেছ ভাল হৈ যায় ইউথৰ আৰু এট দ্য চেম টাইম যাবা ফিজিকেল ফিটনেছক কিবা চাকৰি মই কনভাৰ্ট কৰিব পাৰোঁ। চ' ডেফিনেটলি আমি ভাবোঁ যিখিনি আমাৰ নেশা কা প্ৰব্লেম ইয়াত চলি আছে, বাল বিবাহ বাল শ্ৰমি যিখিনি চলি আছে, নেক্সট 6 মান্থছ টু 1 ইয়াৰ মই আমি এইটো 100% এইটো ৰিডিউচ কৰিব পাৰোঁ।
0: ৰাষ্ট্ৰীয় টীকাকৰণ দিৱসৰ লগত সংগতি ৰাখি অহা 28ৰ পৰা 30 জুনলৈ বৰপেটা জিলা স্বাস্থ্য বিভাগে পলিঅ' টীকাকৰণৰ ব্যাপক কাৰ্যসূচী গ্ৰহণ কৰিছে। আজি বৰপেটাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ত আয়োজিত এখন সংবাদমেলত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ভূপেন বৰাই কয় যে এই অভিযানৰ অধীনত জিলাখনৰ 5 বছৰ বয়সৰ তলৰ 2,79,560টা শিশুক সামৰি লোৱা হ'ব। তেওঁ লগতে কয় যে এই অভিযান সফলভাৱে ৰূপায়ণ কৰিবলৈ মুঠ 1,225টা পলিঅ' বুথ স্থাপন কৰা হৈছে। এই অভিযান সফল কৰি তুলিবলৈ 4,000

নিযুক্তি চলোৱা হৈছে। এই সন্দৰ্ভত আজি শোণিতপুৰ জিলা স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়ত অতিৰিক্ত জিলা আয়ুক্ত কুলদীপ হাজৰিকাৰ সভাপতিত্বত জিলা পৰ্যায়ৰ টাস্ক ফৰ্চৰ দ্বিতীয়খন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত জিলা প্ৰতিষেধক বিষয়ে ডাঃ টুটুমণি সন্দিকৈকে ধৰি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়ববীয়াসকল আৰু বিভিন্ন খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসা বিষয়াসকল উপস্থিত থাকি অভিযানৰ প্ৰস্তুতিৰ বিস্তৃত পৰ্যালোচনা কৰে। যোৰহাট জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগে ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস উপলক্ষে জিলাখনৰ শিশুসকলক পলিঅ' প্ৰতিষেধক কেন্দ্ৰলৈ আনি দুটুপাল পলিঅ' ভেকচিন খুৱাবলৈ পিতৃ মাতৃ তথা অভিভাৱকসকলক আহ্বান জনাইছে। গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা মন্দিৰত অম্বুবাচী মহাযোগৰ আজি সামৰণি পৰে। যোৱা নিশা 12:02 অম্বুবাচী নিবৃত্তিৰ পাছত আজি সূৰ্যোদয়ৰ পাছতে দেৱী স্নান আৰু নিত্য পূজাৰ অন্তত মন্দিৰৰ মূল দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰা হয়। কালিৰে পৰা শাৰী পাতি থকা হাজাৰ হাজাৰ ভক্তৰ ইতিমধ্যে মা কামাখ্যা দৰ্শনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পুৱাই কামাখ্যা মন্দিৰ দৰ্শন কৰি ৰাজ্যবাসীৰ মংগল কামনা কৰে। অম্বুবাচীৰ অন্তিম দিনলৈ কামাখ্যা মন্দিৰত প্ৰায় 8,00,000 ভক্তৰ আগমন ঘটে। মেলাত 75 বিদেশী ভক্তৰো সমাগম হয় বুলি প্ৰশাসনে জানিবলৈ দিছে। পৰ্যটন মন্ত্ৰী অজন্তা নেওগে দৰ্শনাৰ্থীৰ সংখ্যা বৃদ্ধি পোৱাক লৈ সন্তুষ্টি প্ৰকাশ কৰি কয় যে এই মেলাই ভাৰতীয় সংস্কৃতিৰ অতিথি দেৱভৱ আদৰ্শক প্ৰতিফলিত কৰিছে। আধ্যাত্মিকতা, আস্থা, সম্প্ৰীতি আৰু ভক্তিৰ মিলনস্থলীত পৰিণত হোৱা এই মেলাই ৰাজ্যখনৰ সমৃদ্ধ আধ্যাত্মিক ঐতিহ্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰি যাব বুলি তেওঁ আশা প্ৰকাশ কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি জুবিন গাৰ্গৰ মৃত্যু গোচৰৰ অন্যতম অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন নাকচ কৰে। অভিযুক্ত আৰু চৰকাৰী পক্ষৰ যুক্তি শুনাৰ পাছত ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে জামিন দিবলৈ অস্বীকাৰ কৰে। অধিবক্তা অনিল মিশ্ৰই অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিনৰ সপক্ষে ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰিছিল। জুবিন গাৰ্গৰ ব্যক্তিগত যত্ন লোৱাৰ দায়িত্ব সিদ্ধাৰ্থ শৰ্মাৰ নাছিল বুলি অধিবক্তা মিশ্ৰই যুক্তি আগবঢ়ায়। সাক্ষীৰ সংখ্যা অধিক হোৱাৰ বাবে বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া হোৱাৰ অজুহাত দেখুৱাই সিদ্ধাৰ্থ শৰ্মাক জামিন দিবলৈ তেওঁ আদালতক আহ্বান জনায়। ইয়াৰ বিপৰীতে অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই কিদৰে সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ ধন আত্মসাত কৰিছিল সেই সম্পৰ্কে আদালতত তথ্য দাঙি ধৰে। আৰক্ষীয়ে দাখিল কৰা অভিযোগনামা আৰু সাক্ষীৰ বক্তব্যৰ উদ্ধৃতিৰে মহাধিবক্তাগৰাকীয়ে জুবিন গাৰ্গৰ বিৰুদ্ধে সিদ্ধাৰ্থ শৰ্মাসহ আন আন অভিযুক্তসকলে কৰা ষড়যন্ত্ৰৰ তথ্যও আদালতৰ দৃষ্টিগোচৰ কৰে। গুৱাহাটীৰ বাসিন্দাসকলৰ দীৰ্ঘদিনীয়া অভিযোগৰ প্ৰতি সঁহাৰি জনাই গুৱাহাটী পৌৰ নিগমে পাৰ্কিং আৰু বজাৰ ব্যৱস্থাপনাত স্বচ্ছতা অনাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াৰ উপস্থিতিত আজি উজান বজাৰত পৌৰ নিগমৰ অধীনস্থ যিকোনো পাৰ্কিং আৰু বজাৰ লীজধাৰীসকলৰ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত মেয়ৰ শৰণীয়াই কয় যে লীজধাৰী হৈ মাচুল সংগ্ৰহ কৰা প্ৰতিজন কৰ্মচাৰী নিৰ্ধাৰিত ইউনিফৰ্ম পৰিধান কৰিব লাগিব। কেৱল গুৱাহাটী পৌৰ নিগমে অনুমোদিত আৰু সত্যায়িত ৰচিদ বহীৰ জৰিয়তে মাচুল সংগ্ৰহ কৰিব পাৰিব। দেশৰ বিভিন্ন প্ৰান্তত আজি ধৰ্মীয় ৰীতি নীতিৰে মহৰম পালন কৰা হয়। কাৰবালাত সত্য আৰু ন্যায়ৰ বাবে প্ৰাণ আহুতি দিয়া গয়গম্বৰ মহম্মদৰ নাতি হজৰত ইমাম হুছেইন আৰু তেওঁৰ সহযোগীসকলৰ স্মৃতিত এই পৰ্ব পালন কৰা হয়। এই উপলক্ষে সমগ্ৰ দেশত তাজিয়া উলিওৱা হয়। ভাৰত আৰু আয়াৰলেণ্ডৰ মাজৰ দুখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল বেলফাষ্টত অনুষ্ঠিত হৈছে। টছত জিকি ভাৰতে আয়াৰলেণ্ডক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। আমাৰ এই বাতৰি যুগুতোৱাৰ পৰলৈকে আয়াৰলেণ্ডে 10 অভাৰত 4 উইকেট হেৰুৱাই 68 ৰাণ সংগ্ৰহ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। স্বাস্থ্য খণ্ডত অবিৰত বিনিয়োগ, চিকিৎসা সেৱাৰ প্ৰসাৰৰ ফলত ৰাজ্যত প্ৰসূতিৰ মৃত্যুৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ হ্ৰাস পাইছে বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আন্তৰ্জাতিক মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস পালন আৰু বেলফাষ্টত আজি ভাৰত আৰু আয়াৰলেণ্ডৰ মাজত টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল।